0: एक जों खोनालायन गोबां मा गगथों फियाबा दाबुक साल खामानि बान्दानि जराबा दिनैनि ककथाय खातिमुङतै कक्लाम सावानो ककथाय खातिमुं चिनि बागै दाबुक बेलायनो नाङै दङ तामनि हिंगाय चिनि हायुंग 6,000 निसिमे 7,000 कक दङ हायदिबा कक बसं दङ हिनि मानु अ कक बसंनि बिसिंग गोबां कक बसं दङ दाबुक गोमावै थांबायखा बा बाक्सा बाक्सा गोमानानि फासिङाव सगैजाक अ कक बसं दङ जों बाहेखे खातिबै मान एबा बुनिनो दसालिया चिनि ककनो सासिबानो जे बाक्सा तक माने गोमानो दङ चिनि कक बसं दङ जों बाहेखे मोथाङै आयु कलकै तनि मानो चिनि कक रङ चिनि कक थाय रङ आपनो तै थासा थायनि कक सालायानो फायदि हिंगा हांगे अजराबो कक दुगो साबतं जों गोरोंनानै जायदोगोनो तै दाखुग दो बुखुग दो बिन्थानि जों खोनालायानो हेलो হাইনহাই কৰংনানি যাই থাক ফিৰানো সাবতং নাই নৰ ককদুগ ডালখাৰি 2322-6253 অ ককদুগ নম্বৰ নৰ কৰংনানি যাই থাক দি যিনি ফোন লাইন তাবক অন নংখা নৰ কৰং হৰি মানে ককৰি পুইলা পুইলা বেকি যাই ডিষ্টাৰ্ব অঙি ফানো মানো তে হাইনো হাই নৰক যাই থাক মানে খাই দি নৰ খাতা বাই দি তিৰিনি পান্দাও নৰ ন হাইনো হাই তা উচা লামচক ফিৰো হেল্ল' দক কৰি যোন চাইটক ফিৰাই পাণ্ডা পাই চাক টংলি লাগিব হেল্ল' হেল্ল' আন খৰাং দাস ৰাই চাইকে
1: খানাহৰ
0: এই ফুংকা হাম বৰণি চাহৰি তক আচ্ছা আচ্ছা ই হিংকে তিনি নি কক বথমা খদে খানা কাটা কক পুলা নিসিমি
1: এ খানা
0: কাক দ দ সাজা দে
1: বেলাই নাম কুমানি টপে আমনি হবে মা ইয়াসাখা হেছে আ চিনি কক তো কমাই দংখা
0: ও
1: চিনি কক তো সং সান সারাই লিয়া বুইনি কম মম সুমাই দংখা বুইনি কক মানে চিনি কক সামান দিছিন দিছিন না বুইনি কক না সং
0: হলক না হাজাবে ইংলাই তো কথা না দ কিছে নি নেই এফএম নো অফ ফানো ক্লাইরি দি কেবা কেবা সাউন্ড ফান কমিরি দি দে
1: আগাবন অ এফ এম বিচিং তৈ আং কইনা মজুং চিনি হানি তিগ্রে দফারম হাইদিসং চিনি কক মসং খাতেলায়ন সালায়ন সংলায়ন চিনি কক হা গবাং মা চিনি কক থাই সাবাইয়া বইনি কক থাই সা সাতানে চিনি কক থাই দাম ফেভারিট দম যেমন কিটি ন পাম হি অলং ন পাম হি যেমন তাম নাই অবহাই রক চিনি কক থাই গবাং মা দম যেমন বলাই না তামিহীন যেমন যেমন বুতং না তামিহীন আর কক খাই রক সঙ্গে সারাইলে বইনি কক মাংসে সঙ্গে সালাই তাই আন বাকে আং কয়নাই সিনি তিবৃন্দ ফারম ফাই সিনি কক নো খাতেলাই না সঙ্গলাই সালাইয়ানো অবাহে সালাইকে হানকাই সিনি মুকুমু হুকুমু সিনি সমাজ সিনি দফা সঙ্গে সানাই সিনি জাকনাই হায়ঙ্গ
0: হাতি
1: হাবাই যেমন তাব মানে মংসা পানীয় থাকাই এরই কংসা পানীয় থাকাই আর এনে বুমং বইনে কক বাইছে সানো চিনি কক বাইখাই সানা সেরা অবাহের